0: ਸਾਰੀ ਵਾਲੇ ਕੁੰਤੀ ਦੇ ਵੀ ਸੋਇਆ ਨਾਰ ਪਾਈ ਹੈ ਇਹਨੇ ਚਲੀਲੇ ਅਰਜੁਨ ਕੁਸ਼ਟ ਰਾਮ ਗਾਈ
1: ଆରେ ଭାଇ ଏଣେ ଆଶ୍ୱାସନା ଦେଇ ଅର୍ଜୁନ କହିଲେ ମା ରାତି ପାଇଲେ ତ ଦରକାର ନା।